tam ni bagai ajara phuni nasuk aham yangi tongka sai me fia sung sai tugi tongon ro je sung mai kok sana ne musungi tongka hinke ajara o jini studio narwai tongo narok tamung thungmung ni bagai sina ne musung hanke ao te bo shobai shukro bai sai man nai fia ba khoroksa borok sarai ni simi thungi tini ajara sobe jak je bini bagai bo belai keno ajara তমুং ভগৱান চুকি ফেকা খাই নাই নাই দি তাব আ জৰা নফান তে ঐছে কি ফিলে মই তো মানি থানাই হায় দিবা গংগাই চিং আবাহাই নৰক বাই তৰিক তৰিক ককদুক বাই লাইফ অনে আৰ কৰিং ফাইচিং থাঙি থঙ ফিয়া ককদুক তাব কিছা জিং জালুঙি তমানি বাগৈ নৰক বাই কগলাম চাই মেং টকা ফিয়া আং নৰক বাই কগলাম চানানি বাগৈ কিছা চিনি ফুনি নজৰাও চেনামৈ কিছা চেক খালাই তমানি জৰা।

0: In case tabuk ni nong to mohon pun ni bilang kayo na.
1: Eh tabuk mohon pun ni tuhan me yang sering di makan seraya aku tolong sering tunggu.
0: Tabuk bini age busa?
1: Age jengke tabuk 14 kat itu ingka.
0: Tungke harap ya beli konsen datang aku tolong mana konsen datang. Tung tung ta aku tolong bah tambah. Actually.
1: Mana teh? Tuko tans man mani mana bank mani bagaimana kisah ko hanya wan suku bana zakar nori di mana ta.
0: Hi, orang tuan di. Aku tulah orang tuan ni. Orang tuan kaya kisah kaham facility mana? Kaham thing mana na? Kuch lo botong kaham.
2: Takhu korno, angon orang kasih tips di nama sungguh. Borok no, bunyo silek bukhlayu do. Bunyo silek bukhlayu. Nengah pun bagi kaham muthing di, kaham muthing kang. Kaya borok no mungrupan mui tu nara gay salsa sek silek panu kai mana.
1: Apa no tabuk sura to? Mendo kui jong. Kaya pun bagi dua pun angon kemas.
0: Bini tabuk bunyo tuan dia. Jaga no next bini under 15 tournament tunggu. Mothing mana nolo? Jadi 13 thinka na, under 13. Tapi kalau under 15 tournament tunggu, oh year tu payah next year tu tunggu. Tournament startung nai, sembo to December agono startung itu na under 15 drop. Inge tuan dia orang no, practice kayak tu.
1: Kita mungka, apa hanya ke? Hari mas kaya serta kesian jaga mothing maya pungli.
0: Boto actually 13 taklay thi thinka, 13. Ingkap bot thengman awam sese, kuno problem kiri. Atau kursi center log maya, ingkap yang baik isah jojo khaydi, yang dai dewanu. Aku tolak kursi center. Abno,
1: kalau
2: malam ni, address tu nongi tu saya manggalah bulat awam. Do, saya ni apa nang, angwa apa nak kerengti? Do, last tu phone number ikalang mai.
1: Now ang ulo ni ni apa nang?
2: Do, kon, anu apa nang kereng hordi, ingkap ang sahuri dewanu.
0: Kaham thong nukza go paro thong go paro thong te simi ungi able. Nung jitu hai
2: nung samu nang
0: nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang
1: nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang
0: nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang nang
1: nang nang nang nang nang
2: ओके हम भाई जो तो नो शेवर ना है दा आओ ताको कौनो बेलके नो इंटरेस्ट नांगजाक बेलके नो साझा को बिनिसराई नो गज थाका बो जेरो थिंगलिया अंडर 13 नो गज बताबु 6 मंथ का यफानो कुबुनी
0: साझा
2: करो मानना ही था ना अंडर 15 नो थंगी मानना है इनके नो रखनी बिशिंगो तो मुंग मुसुगी तो कहें 7172. Okok tu kan nombor, norok ambil kerangin mana? Ingkai sahut tu kan arika, kebang ma. Aba hanya sengaja setaya panah thangli cini. Jatuh no kisha, wansuk mung sekarang baraya no wansuk ipaiyo seng os samun no manggalat. Belai no kothin, aba hai traf wansuk upia seng thengde thangde se kaisha lama mani thang. Tapi mung korok sa no, nukte no teku ni bo, aba hanya inspire ngi thang.
0: Jee kuno samun hendi, fat se maya beli abono. Oh no, ek bermain ek try kaydi next time ungnai. Oh no, kay tong namu cung ojo tu no.
2: Aw, kay ang apa no tebo saya mana mu cung mana kay high se. Seng kay puila seng jasa pano alamau hab nang kay kucing hab yang kang kay bo no ko puila practice mak hanya. Hanya, nanti bahai kay apa tu ungya na guru sara sisho ungya.
0: Actually. अब अपने किचु टेक्निकल प्रॉब्लम होता होगा एक्चुअली बो नों कहाँ कोच नहीं औरों
2: पाया क्या
0: नों औरों मुझे अब इनो ऐसे सेंटर होगा बा
2: ये तो करूंगी मांग कहेंगे
0: उनके कहाँ
2: आज जगह वो टूटेली चीनी पेरेंट्स लोग आज जगह वो बोलोगे ना सपोर्ट खाईना
0: ना yang actually sana muncung, sini borok tangi faya, sini borok ni je gajian log, tangi sabut ke, awang buji malih. Tapi cricket o, onek future tunggu, lang log tunggu, ekdom
2: kahang,
0: tunggu apa faya nang o, sini borok bo. Murah sing dah semi.
2: Tebo. Abu lo tebo, boh hai tebo ke bangma borok. Angkoran nang.
0: Payah nang sini borok boh. Tiga orang kita tahu tong onak tender pelat tongo. Borok tangi payah guzi malia.
2: Dah. Uno. Hello. Hello.
1: Ah, di borok ham.
2: Belain dibor kaham takuk no sinimuri gadi sabungka.
3: Ani mung angkel ang Rebiti Mohan para ni.
2: Rebiti Mohan para biang ka bo takuk.
3: Iko yang dumur ka kwaisin bo. Acha. Ket dumur ingka tu sabung mani ya. Ke Rebiti Mohan yang Rebiti Mohan ta. Rebiti bless ni. Ke sini to tungrung ni bisiti kaisi tumani kireke ni bisiti tumani bayna. Gabani bagasini tara ekta nomma mani bagibo bele hambai
0: jo hambai no baba
3: tara ekta na kichari gari tin phaji kisa ka
2: dara ex cricketer ekta ri abo
0: ekta ri actually ex
2: cricketer se cricketer te abon kari phone bo referee bo
3: ya ta aur kisa ka hambai
2: do
0: actually ekta ri ex cricketer
2: si do do sari pon kok sar nai nang bai
0: hello sari
3: Dibor kaham tara
0: Dibor kaham mana bo?
3: Nono bo hambai. Jika mana sungguh musungguh, hai tano musung mana bisungguh bo mahai. Nono bi pasung ti kita mizu siaruk mana sung bela hamtu bo mana nono bi jika nono bi number bo di situ kisung nono bi kering kisung panai. Mesti kata lah.
0: Doa ke number mana no volume kere?
3: Mane dara inko jepru mane film dogo jepru nokor puru mane nini bukha bo bhairo matang chagadi
2: do hambai belakeno bo tam sana na ki ang sai me ya sing cricket ni kok salai tong la yo bo film ni kok do sai tong ang sana na ma ka haje sing chin borok live sing jejara o cricket thungi tong ha da live jejara thungi tong a jora o gangkai Ungi mana nol ni dol ni bisingo dah neng kebang kau ni ni tengmung ni kau nol sana ni tak angkai. Seng sini sajung nol dah seng practice kebang kau kahine nam. Bawa hari ni bising tu seng aja kau. Mana sini sukses ni lama mana mana. Mulaher.
0: Actually, tengah musung ke je mana kadi. Nung jigo nol games of final musung ke saya nishmin final nol ekna mak point. Di depan mana ke ni ten tong ke. Nung automatic no phai na lamao obono magino kaham ke kisa practice ma khai nai o lamao no size khai na magi je tok man jotono ma khai nai obuni pore to nong kaham ni coach ni sangbo phai na ma sang ti bo phai na kaham coach ma ke ni ni je nung tam bul khai ka ba nung pum ti ke nang obotono sai mangla
2: maya
0: obuno sanamu chungo je Nung cricket o khairan muncung ke kaham coaching center org habdi orang kaham kaham coach rok tongo. Omne porogi ni jenah proof khaydi performance khaydi. Omne tikhena ni ni ibo hongi thangan asaste.
2: Apa nom guys seng jenih thung mani teruk teruk seng jessuk thungo asing nu jenih confidence payo hayda. Thung teruk awak ke seng kasha te kasha Amba hakin chin career na sungte ba buskang phashing ro joto no tlangai thanani bagi chaitogo au tamung norok sungmai amba hai cricket related to koglam saimana ni musungui tokangke kurungai manne 9485007172 abono karifano tekaisa kokduk no number 0381232623 obonga chinoroni kokduk ni number yabaka ba nei tham nei dok nei ba tham obonga kokduk number hai na hai ke কক লাম সাথে সাথে আং তো নরগাই টংলাই ন দীপনি দামনি তামই সতি থামছি জরা ফিয়া চিনর নারবাই তঙ্গ চিনি ত্রিপুরা ক্রিকেট অ্যাসোসিয়েশন নি এক্স ক্রিকেটার এবা খাইবা তাবুক যে প্রেজেন্ট রেফারি তে এবন কারিফানো জুনিয়র স্পোর্টার আও নরক নি চরাই রকন তমুং সিলেক্ট খলাইনি বিশিং মুসুঙ্গুই তঙ্গ আবন বিশিং বরক নাই সাবো কাহাম থঙ্গু বসাবো বমাহাই আবরন সাইনানি বাগিবো বরনি থানি আফান রজাক ঙ্গে নাইলাইনাই কক দুক্ত কাইনি কাইনি ফাইজাক ফিয়া সাবো দং ফাইদি নাইলাইন হ্যালো
1: হ্যালো
2: লামসগো ই সাগাদি দ
1: দিবর কাহাম ম্যাডাম
2: বেলাই দিবর কাহাম সিনিমুরি গাদি তাকক ন সাবংকা
1: আঙ্গ্যাং নাগিসরন ক্লান্ত সাইচং ম্যাডাম
2: ওকে ক্লান্ত নং বৈ কক সাইয়া বালকা
1: ম্যাডাম নং বতিনি ফামাই গরি তো কল মা খাকিতা
2: আও আও হামবাই হামবাই
1: ক্রিকেট থংনি চাইচং না আমো এক্সপ্লেস উচিনি যে সিনি যে ক্রিকেট থংনা করং সিনি তাকু মোরাছি এই বতাং গ মান চান্স মে এটা আছে থং করং হাইতা আবু কিজা থংনা নি চমতা সাবনা
0: একচুয়ালি তেল তো কোনো অফ করে একশো প্লাস রঞ্জি ম্যাচ থেকে পারফরমেন্স বোখাই তো প্রত্যেক বছর ন अब के एक्चुअली